এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ এহৰূপ শুনিবলৈ পাব।

0: পুনৰ 20 বছৰৰ পিছত আকৌ এবাৰ দায়িত্ব দিছে। মই কলিয়াবৰ বাকী প্ৰত্যেকজনৰ কাৰণে মই একেধৰণে একে মনোভাৱেৰে কাম কৰি যাম। মুখ্যমন্ত্ৰীয়ে আমাক যি দায়িত্ব দিয়ে সেয়ে বহুত ডাঙৰ দায়িত্ব বুলি লৈ আগবাঢ়ি যাম। শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ পিছত নিশ্চয় কেবিনেট হ'ব, গতিকে কেবিনেটৰ পিছতেই মুখ্যমন্ত্ৰীৰ দিগদৰ্শনত আমি মাৰ্গদৰ্শনত আমি ভৱিষ্যত পৰিকল্পনাৰ কাৰণে আগবাঢ়ি যাম।
1: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। 1973 চনৰ

0: ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা 3 জুনলৈ বিভিন্ন ঠাইত 10,000 গছপুলি ৰোপণ কৰা হয়। এই অভিযানত সেনা জোৱান, প্ৰাক্তন সৈনিক, বন বিভাগৰ বিষয়া, NCC কেডেট, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, স্থানীয় সংগঠন আৰু স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীৰ সমান্তৰালভাৱে অনাময় অভিযানো চলোৱা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কালি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। চিৰাং জিলাৰ বন বিভাগে আজি ভাৰত ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে জনোৱা মতে জিলাখনৰ 2টা বিধানসভা সমষ্টি চিদলি চিৰাং আৰু বিজনীৰ বিধায়কক লৈ 2টা সমষ্টিতে 5 লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজিৰ কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰী আৰু BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম উপস্থিত থাকিব। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত চাৰিওজনেই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয়। পাছত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু SDRFৰ লোকে জুই নিৰ্বাপন কৰিবলৈ দেশৰ লোকপ্ৰিয় 2008 সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে প্ৰশাসনৰ উদ্যোগত 2 জুনত অনুষ্ঠিত
1: পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। চিৰাং জিলাৰ বন বিভাগে আজি ভাৰত ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে জনোৱা মতে জিলাখনৰ 2টা বিধানসভা সমষ্টি চিদলি চিৰাং আৰু বিজনীৰ বিধায়কক লৈ 2টা সমষ্টিতে 5 লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজিৰ কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰী আৰু BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম উপস্থিত থাকিব। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত চাৰিওজনেই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয়। পাছত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু SDRFৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। দেশৰ লোকপিয়ল 2027 সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ হালমৰা মানকাছৰ জিলা প্ৰশাসনৰ উদ্যোগত 2 জুনৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ

0: উদযাপন কৰে। কাৰ্যসূচীত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে বৃহৎ তালিকাভুক্ত, গৃহগণনা, তথ্য সংগ্ৰহ, নথিভুক্তকৰণ আৰু ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত জিলা প্ৰশাসনৰ উদ্যোগত এখন সংবাদমেলো অনুষ্ঠিত হয়। সংবাদমেলত লোকপিয়লৰ দায়িত্বত থকা ভাৰতৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দই লোকপিয়ল সফলভাৱে সম্পন্ন কৰিবলৈ জনসাধাৰণৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে আহান জনায়। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ দনা মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত গঢ়ি তোলাত অষ্টলক্ষ্মীৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
1: We are now going to work as per his directions, and under the Prime Minister's leadership, our Ashtalakshmi, our 8 states, are going from strength to strength. They will become the Ashtalakshmi of India when, as we advance towards Viksit Bharat 2047. The leaps of progress that the Northeast has undertaken under Prime Minister's visionary vision has actually led to huge economic growth across the length and breadth of the Northeast. And by 2047, as Bharat becomes Viksit, the Northeast will become a very, very central core of that Viksit Bharat 2047.
0: অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে নাহৰ নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ অমৰপুৰ পাংগিং গাঁৱৰ সমীপৰ মথাউৰিৰ প্ৰায় 30 মিটাৰ অংশ ছিঙি পেলোৱাত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বানত নাহৰ বিজুলী, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰাৰ উপৰি খেতিপথাৰো ক্ষতিগ্ৰস্ত হৈছে। কালি নাহৰ নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গৈ থকা অৱস্থাত দলংখন হঠাৎ ভাগি পৰাত ছাত্ৰ ছাত্ৰী কেইগৰাকী কথমপি ৰক্ষা পৰে। ইপিনে চিচি বৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে কালি ধেমাজি জিলাৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বান আৰু খহনীয়া সমস্যাৰ বুজ লয়। মালিনীপুৰ পঞ্চায়তৰ মাজেৰে বৈ যোৱা ঘগ্ৰা নৈয়ে পকী দলঙৰ এটা মূৰ খহাই নিয়া অংশ পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে শীঘ্ৰে ব্যৱস্থা লবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰে প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত 100 জোপা নাহৰৰ পুলি আৰু ফলমূলৰ গছৰ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি পুৱা ডিব্ৰুগড় নগৰৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সদস্যসকলো উপস্থিত থাকিব। বিহালী সমজিলা প্ৰশাসন আৰু ৰঙাগড়া চাহ বাগিচাৰ উদ্যোগত কালি অবৈধ সুৰা নিবাৰণ আৰু প্ৰতিৰোধৰ বাবে সজাগতা সভাৰ লগতে ভিন্নমুখী জীৱিকাৰ কৰ্মশালা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। বিহালী সমষ্টিত বহুলোকে অবৈধ সুৰাৰ বেপাৰ কৰি আহিছে। এই বেহা বন্ধ কৰি ইয়াৰ সৈতে জড়িত লোকসকলক অন্য জীৱিকাৰ পথ সন্দৰ্ভত বিশেষভাৱে অৱগত কৰোৱা হয়। অনুষ্ঠানত বিহালী সমজিলা আয়ুক্ত সুবিতা কাকতি কোঁৱৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অংকুৰ জ্যোতি শৰ্মাই।
2: 12 জন নতুন মন্ত্ৰীৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব।

0: বাতৰিটো ভিন ভিন শিৰোনামাৰে আলোকচিত্ৰ সহকাৰে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শ্বিলঙত কালি উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ বৈঠক সম্পন্ন হোৱা বাতৰিটো দি আছাম ট্ৰিবিউনকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত বাতৰিটো প্ৰকাশ কৰিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল 16 পইচাৰ পৰা সৰ্বাধিক 28 পইচালৈ বৃদ্ধি কৰিছে। এই বাতৰিটো অসমে প্ৰতিদিন কাকতকে ধৰি প্ৰায় আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ ফলত ফ্লেটৰ দাম বৃদ্ধি হ'ব পাব। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাছাৰৰ ধৰমখালৰ 200 বিঘা ভূমিত সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰা অভিযোগ উত্থাপন হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অপাৰেচন ডেল্টা হান্ট অভিযানৰ অধীনত গুজৰাটত 501 বাংলাদেশীক আটক কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বেংগালুৰুৰ ৰাজেশ এক্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰাজেশ মেহতাক শ্বেয়াৰ বজাৰত 15 লাখ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত ছেবিয়ে নিষিদ্ধ ঘোষণা কৰিছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ 80% নিশ্চিত কৰাৰ লক্ষ্য লোৱাৰ পাছতো উপস্থিতিৰ হাৰ হৈছে 51.66%। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ 10টা বিষয়ৰ পাঠ্যক্ৰম সাময়িকভাৱে বাতিল কৰা হৈছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ অংকুৰ। কামৰূপ জিলাৰ বকোত মীন আইন ভংগ কৰি ব্ৰহ্মপুত্ৰ নদত পোনা আৰু কণী থকা মাছ ধৰি অহা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছ ধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ চমৰীয়া সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা জিৰোৰ পৰা ব্ৰহ্মপুত্ৰত এই অভিযান চলোৱা হয়। অভিযানকাৰী দলটোৱে অবৈধভাৱে মাছ ধৰা কাৰ্যত জড়িত এজন লোককো আটক কৰে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নদীত মাছ ধৰা সম্পূৰ্ণৰূপে বন্ধ থাকে। লোৱাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন জাপানৰ কাকামিগাহাৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপৰ ছেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পুৱা 6 বজাৰ পৰা ছানডে জন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। আৰু লোৱাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত আৰু পাকিস্তানৰ খেল।
2: কণ্টেক্ট পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি বুলেটিন 11 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: মুড়ি নিহেঙানাতকে নাগালেণ্ড, নিজাংকে মেঘালয়া, কামৰূপ লাপেন মৰিগাঁও, নিৰেপকে ডিমা হাছাও লাপেন নিতুৰকে গোলাঘাট আলং উৰিছি কমচিয়ানল, কাৰ্বি আংলং আলং উৰিকে নন হিনি লংৰি থাক থুডাকলো লাকে কাৰ্বি আংলং লাপেন ৱেষ্ট কাৰ্বি আংলং, কাৰ্বি আংলং আলং উৰি লং ইলি তুম চকাতি কি ইংৰং আৰিত কে ক্লেম থেচেৰে আৰং কে এ চাকাতি কি হাই হৈ ঠেক পনলং, লাডাখ ইংলং লাংৰই লাংজেং হিদিয়া যায় হাবিত হাৰাম নাম্পি নামদুৰ আচন চন মাৰত মাৰেং আপি লাংচুন মখা পেনাং আনাদিম দো লাচোৱা জয়নি চি কাৰ্বি আংলং কে ইচি টৰিজিম চেক্টৰ ফান থে টানালি দো লাহাই লাংৰই লাংজেং ইংলং লাংচুন লাচন থাক থাক আচন চন কিজুই মেমিয়াদিম আচন চন মাৰাত মাৰেং আপি কে দো ৱা জয়নি কাৰ্বি আংলং আলং ৰিহিনি লংটা আসন সন ওয়াইল্ড লাইফ সেঞ্চুয়ারি তা সনসে পন আজয়নি কিজুই কেলা দিম ডোপিক আনলো, কার্বি আংলং আলং রিলং বার্লা পর হোট কেফাং অক 38 ডিগ্রি সেলসিয়াস আন ডোডো কেফাং অক কিলিট নাই কে পাই পাই চিটিয়া চিক্লো মালম হেনলো ফ্রে পেন থাং থাং চিক্লো মালম কে 8 পেন 10 ডিগ্রি সেলসিয়াস আন কাংসাম ডোডো নিংক্রিং আপর লা বিয়ার কে জং আদিম মালম নংকিজুই জি নিংহাং হাঙাতু জুই মেলো, আমরিং ট্যুরিজম সেন্টার আমরিং ট্যুরিজম সেন্টার লাকে ডিফু পেন কিলোমিটার 120 আন বাক কাহেলো নিজানাত কেডো আমরিং ট্যুরিজম সেন্টার ইসি লাং মিশন লাংসুন সোডো লাসো আলাংসুন কে আরলং লং পাক থাকসি আলাং কিলি লাপেন লা আলাং আরয় কে আমরিং আরয় পুসি ইরপন লো লাদাক আনিং কানবাং তা নিংখ্রেং লোটে কার্বি আংলং পেনাং টান ডিমা হাসাও হজাই নাগাও মরিগাও হাই হুই মালং পেন মুন্নি তাতুম পিকনিক আরং আজে নং চিপি ফান ওয়াং পিক লাদাখ আলাং রয় কুং লং মাতসি টরিস্ট হেমটা কিকিম টাং দো ককা পিকনিক স্পট ককা পিকনিক স্পট লাকে আমরেং আলাং রয় পেনসি কেমান লাপেন আমেন চে থাংক্লং পিকনিক চ দিম লো লাদাখ নিংক্রেং পিকনিক চ পর লো পুলোতে মুনিট চে পেক উন এ আসন সি আনিং কান ওয়াং তামান ডিমা হাসাও লঙ্কা হজাই নাগাও মারিগাও মেঘালয়া হৈ হৈ মালম্পেন আনিং চেপৰং ফান লাডাখ ৱাং ৱাং লাডাখ নন কে তেলং কে বেগাবাৰ চাই চিটা মে দলো আলাং কাছি ঠিং অং জইনি আলাং তালিৰ চিং আচন চি ঠেকলং জি লাচোৱা জক আনিং কান ৱাং তা মুনি তাতুম পিকনিক কিছু ফান কেদাম চে থৰ টিটি খান্দলি টুৰিষ্ট চেণ্টাৰ খান্দলি টুৰিষ্ট চেণ্টাৰ লাকে হামৰেন চাব ডিভিজন পেন কিলোমিটাৰ 26 আন কাহেলো খান্দলি টুৰিষ্ট চেণ্টাৰ তা ইচি কেলাং মেমে কিজুই মেমে আদিম বিনং খান্দুলিকে মেঘালয়া জয়া টাউন পেন্টা কিলোমিটার 70 নেসি দলো লাদাখ ইলি তুম পাইনা থিং পিয়া রং লিরসিং সাং ইংলং কাইকে তা ইংসাম ডব আবোটর লং দামজি লাসোয়া চক লাদাখকে স্টাডি ট্রিপ হানিমুন ফ্যামিলি হলিডে
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিলচৰত আজি স্মাৰ্ট চিটি কনষ্ট্ৰাকশ্যন এণ্ড আৰ্বান প্লেনিং এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। গোৱালপাৰা বন সংমণ্ডলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আজি উচ্ছেদিত এলেকাত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। কাছাৰৰ উদ্ধাৰ বন্দৰ আৰ কাটিপুৰৰ অবৈধভাৱে দখলীকৃত ভূমিত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় 70,000ৰো অধিক শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে। ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎপৃষ্ঠ হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। আৰু গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পুৱা 6 বজাৰ পৰা ছানডে জন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি ৫:১৫

0: শুনকচোন, আপুনি পিএম সূৰ্যক ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
1: ভাৰত চৰকাৰ কা লক্ষ চোলাৰ পাৱাৰ চে বিজুলী বিল জিৰ' কৰনে কা ভি হে।
0: ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব, মানে বিজুলীৰ বিল একেবাৰে শূন্য। আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি বিদ্যুৎ বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়? এতিয়াই পঞ্জীয়ন কৰক পিএম সূৰ্যঘৰ.gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ, লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক, বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন, সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু এগৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰয় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। শপত গ্ৰহণৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
1: এইবাৰ অসমৰ ৰাইজে 100-200 আসনেৰে আমাক আশীৰ্বাদ দিছে, গতিকে আমাৰ দায়িত্ব বৃদ্ধি হৈছে। আমি অধিক দায়িত্বশীলভাৱে, অধিক বিনম্ৰভাৱে ৰাইজৰ হৈ কাম কৰিব লাগিব আৰু এখন বিকশিত আৰু সুৰক্ষিত অসম আগুৱাই লৈ যাব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীক সেইকাৰণে কোৱা হয় যে অন্য ৰাজনৈতিক দলৰ দৰে আমাৰ দলটো নহয়। আমি অকল ক্ষমতা বা এটা বিশেষ কামৰ কাৰণে কাম নকৰোঁ, আমাৰ ৰাষ্ট্ৰৰ প্ৰতি এক দায়বদ্ধ হিচাপে কাম কৰোঁ আৰু ৰাষ্ট্ৰত জ্যেষ্ঠজন কনিষ্ঠজন সকলোকে আগবঢ়াই লৈ গৈ থাকিব লাগিব, দেশৰ স্বাৰ্থত, ভৱিষ্যতৰ স্বাৰ্থত। আৰু সেইকাৰণে যদি বিজেপি দলত দেখিবলৈ পায়, আপুনি জ্যেষ্ঠজনো দেখিব, কনিষ্ঠজনো দেখিব আৰু সকলোৱে একেলগ হৈ কাম কৰাৰ পৰিৱেশো দেখিব। মই ভাবোঁ যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি টীম আছাম, এই টীম আছামে খুব সুন্দৰভাৱে অসমৰ উন্নয়নৰ কাৰণে কাম কৰিব।
0: মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও নতুন দায়িত্ব লৈ আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব বুলি প্ৰকাশ কৰে।
2: নতুন দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টীমত আজি সোমাই লৈছে, গতিকে পৰিকল্পনাৰ আধাৰত অসমক উন্নয়ন কৰাৰ কাৰণে যিবোৰ কাম কৰিব আৰু ইয়াৰ ভিতৰত যি দায়িত্ব পাব সেই দায়িত্বটো পালন কৰি যাবলৈ চেষ্টা কৰিম। তামোলপুৰ বাকী ৰাইজেতো নিশ্চয় চবেই অপ্ৰিয়ত, কাৰণ ইমান বছৰ তামোলপুৰত মন্ত্ৰী নাছিলে আৰু মন্ত্ৰী হোৱা হেতুকে তেখেতসকলৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত মানে বহুতখিনি সহজ হ'ব বুলি আশা কৰে সমষ্টি ৰাইজ। ডেফিনেটলি ইয়াত হাগ্ৰামা মহৰীয়া ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে তেখেতে

0: বিজেপির লগত এলায়েন্স হওয়ার পিছত সকল বিটিসি রাইজর লগত ভাল এটা সম্পর্ক রাখি এই নির্বাচন বিলাকত যথেষ্ট সহায় করিলে, যার কারণে বিজেপিও চারিজন বিধায়ক জিকিবলৈ সক্ষম হল। গতিকে এই তেওঁৰ প্রতি রাইজর আস্থা।
1: দিশপুৰৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পাছতেই এইখনেই প্ৰথমখন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই সংবাদ মাধ্যম সম্বোধন কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ এইচ এম ৰিজৰ্টত আজি প্ৰাৰম্ভ 2026ৰ অধীনত আয়কৰ আইন 2025 সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত কৰদাতা, অংশীদাৰ, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাক আয়কৰ আইন 2025 সন্দৰ্ভত সবিশেষ জনোৱা হয়। ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱকুমাৰ সোণোৱালে এইদৰে কয়।
2: Undertaken to make each and every citizen of this country, of each and every class or strata of the society, to know and be aware and to understand the policy reforms undertaken in tax laws and the corresponding rules, forms, etc. The Income Tax Act 2025 which has come to effect, which has been implemented from the 1st of April 2026, was given action by the Honorable President of India on 21st of August 2025, for which the initiative was taken by the Honorable Finance Minister in the budget session of 2024.
1: এই সভাত ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱকুমাৰ সোণোৱালকে ধৰি ডিব্ৰুগড়ৰ মুখ্য আয়ুক্ত কে মেঘনাথ চৌহান, যুটীয়া আয়কৰ আয়ুক্ত মৃত্যুঞ্জয় ঘোষ, আয়কৰ আয়ুক্ত অমিতাভ ভট্টাচাৰ্য, দীপজয় দাস, দীপক জগন্নাথ কুমাৰ, ৰাজনীশ কুমাৰ আৰু প্ৰাঞ্জল চুটিয়া উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটোতে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত মৰিগাঁৱৰ পি এম শ্ৰী ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। গছপুলি ৰোপণ কাৰ্যালয়ৰ

0: কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ চৰকাৰী সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰ, কাৰ্যবাহী বিষয়া ইন্দ্ৰজিৎ দাস উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। বিদ্যালয়খনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ বাবে অধ্যক্ষ অঞ্জুমণি শইকীয়াই আকাশবাণী গুৱাহাটীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বজালি জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পাঠশালাত জুবিন ফেন ক্লাবৰ উদ্যোগত আৰু বজালি ডান্স একাডেমীৰ সহযোগত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰত 100 জোপা নাহৰৰ পুলি আৰু বিভিন্ন গছপুলি ৰোপণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে এই দিৱস উদযাপন কৰা হয়। ছেভ পবাৰ ৰেইন ফৰেষ্টৰ উদ্যোগত আজি চিৰাং প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু সজাগতামূলক মুকলি সভা অনুষ্ঠিত কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাতো জিলা প্ৰশাসনে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 1.5 লাখ গছপুলি ৰোপণ কৰে আৰু সজাগতা সভাত এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পলিথিন বৰ্জন কৰিবলৈ আহ্বান জনায়। শোণিতপুৰ জিলাত বালিপাৰা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেশ্যন আৰু আত্মসহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইক টাস্ক ফৰ্চ নামনিৰ প্ৰচেষ্টাত ছতাই নদী বালিপাৰা সংৰক্ষিত বনাঞ্চলত ইতিপূৰ্বে 13 লাখতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বনাঞ্চলখনত 1100টা থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই বনানীকৰণ কাৰ্যসূচীৰ জৰিয়তে প্ৰায় 8000 হেক্টৰ বনভূমি পুনৰ উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে। বৰপেটা জিলাত চৰকাৰী বেচৰকাৰী সংস্থা সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহতো গছপুলি ৰোপণ কৰা হয়। বৰপেটা সত্ৰতো সত্ৰীয় আৰু ভকতে সত্ৰৰ চৌহদত গছপুলি ৰোপণ কৰে। ইয়াৰ উপৰিও বৰপেটাৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। লখিমপুৰ জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কেইবাটাও স্থানত গছপুলি ৰোপণ কৰা হয়। চিৰাং জিলাত চিৰাং বন সংমণ্ডলৰ অধীনৰ ৰুণিখাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চিকনা জহোলাও ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থা সমিতি পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ছেভ নেচাৰ ছেভ লাইফ শীৰ্ষক সচেতনমূলক মুকাভিনয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। টীম নিৰ্বাকৰ মুকাভিনয়ৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, গছ গছনি ৰোপণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদানৰ চেষ্টা কৰে। আৰজি বৰুৱা মহাবিদ্যালয় আৰু সদৌ অসম উকিল সন্থা কাৰ্যালয়ত চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট বৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ লংকামুৰা সীমান্ত আউটপষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিযোজনা অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু অহা বৰ্ষত সীমা সুৰক্ষা বল তথা সশস্ত্ৰ সীমা বলৰ 8টা সংবেদনশীল ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ'ব। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে চৰকাৰে ত্ৰিপুৰা, পশ্চিমবংগ আৰু বিহাৰৰ সীমান্তৰে অবৈধ অনুপ্ৰৱেশৰ বাবে জনসংখ্যাৰ গাঁথনি সলনি হোৱাটো সহ্য নকৰে। তেওঁ কয় যে সীমা সুৰক্ষা শক্তিশালী কৰিবলৈ সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ কামত অগ্ৰাধিকাৰ দিয়া হ'ব। ত্ৰিপুৰাত নতুন আৰ্হিৰে 119 কিলোমিটাৰ দীঘল কাঁইটীয়া বেৰ নিৰ্মাণ কৰা হ'ব। আজিৰ এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, সীমা সুৰক্ষা বলৰ মহানিৰ্দেশক প্ৰবীণ কুমাৰ আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা 28 জুনত পলিঅ' দিৱস উদযাপন কৰা হ'ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰেলৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সভাপতিত্বত জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয় যে 1995 চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত 2014 চনতে সম্পূৰ্ণ পলিঅ' মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া

দেশ পাকিস্তান, আফগানিস্তান আদি এতিয়াও পলিঅ'মুক্ত হ'ব নোৱাৰাৰ বাবে এইবেলি ভাৰততো একে সময়তে পলিঅ' প্ৰতিষেধক দিয়া হ'ব। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই পূৰ্বে পলিঅ' প্ৰতিষেধক লোৱা বা নোলোৱা সকলো 5 বছৰৰ অনুৰ্ধ শিশুক সেইদিনা মুক্ত মনেৰে পলিঅ'ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অভিভাৱকৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।